0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, নীতি আয়োগে প্ৰকাশ কৰা দেশৰ প্ৰথম বিনিয়োগ বান্ধৱ সূচাংকত পাহাৰীয়া আৰু উত্তৰ পূবৰ ভিতৰত সৰ্বাধিক অনুকূল ৰাজ্য হিচাপে অসমৰ স্থান লাভ, সীমা বিবাদৰ নামত বন ধবংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য, উদ্যোগ মন্ত্ৰী বিমল বৰাৰ নলবাৰী আৰু বজালি জিলাৰ বহুকেইটা উদ্যোগৰ কাম কাজ পৰিদৰ্শন, বেডমিণ্টনত ভাৰত সম্প্ৰতি বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে স্বীকৃতি লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীৰ বি ডব্লিউ এফ বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুভংকৰ মুকলি অনুষ্ঠানত প্ৰকাশ, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা আৰু স্পেইন মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। অসমে আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নেৰে নীতি আয়োগে প্ৰকাশ কৰা দেশৰ প্ৰথম বিনিয়োগ বান্ধৱ সূচাংকত পাহাৰীয়া আৰু উত্তৰ পূবৰ ভিতৰত সৰ্বাধিক অনুকূল ৰাজ্য হিচাপে স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সুস্থিৰ উদ্যোগ অনুকূল নীতি, আইন শৃংখলা আৰু আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নৰ সহায়ত অসমে নীতি আয়োগৰ বিনিয়োগ বান্ধৱ সূচাংকত অগ্ৰণী ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মদক্ষতা, চৰকাৰী নীতিৰ কাঠামো, পৰিৱেশ আৰু আইন শৃংখলাৰ অধ্যয়ন কৰি নীতি আয়োগে অসমক বিনিয়োগৰ অনুকূল স্থান হিচাপে চিনাক্ত কৰাটো উল্লেখযোগ্য দিশৰূপে পৰিগণিত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শক্তিশালী চৰকাৰী নীতি অনুকূল প্ৰাতিষ্ঠানিক পৰিৱেশ, উন্নত আইন শৃংখলা, সংযোগৰ আন্তঃগাঁথনি বৃদ্ধি আৰু শিক্ষাখণ্ডৰ উন্নয়নে বিনিয়োগকাৰীৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাত অৰিহণা যোগাইছে। সীমা বিবাদৰ নামত বন ধবংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। আসন্ন বন্যপ্ৰাণী পৰ্যটন বৰ্ষৰ প্ৰস্তুতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ তথা বহনক্ষম পৰ্যটনৰ সৰ্বাংগীন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে কালি কহৰাস্থিত বন অভিৱৰ্তন কেন্দ্ৰত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। বনাঞ্চল দখলমুক্ত কৰা আৰু ধবংসৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সংকল্পৰ কথা দোহাৰি শ্ৰীবৰুৱাই কয় যে চিৰাং ভূটান সীমান্তৰ বন ধবংসৰ বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে তীক্ষ্ণ নজৰ ৰাখিছে আৰু সংশ্লিষ্ট স্থানত বিষয়া নিয়োজিত কৰিছে। তেওঁ কয় যে বন বিভাগে বালি আৰু শিলগুটি পৰিবহণৰ বাবে ব্ৰাউন ট্ৰেঞ্জিট অনুজ্ঞাপত্ৰকে ধৰি পৰিবহণ অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই ব্যৱস্থাৰ ফলত ৰাজহ সংগ্ৰহ বৃদ্ধি পাইছে আৰু মানৱীয় হস্তক্ষেপ হ্ৰাস পাইছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্যৱসায়ীসকল কোনো হাৰাশাস্তিৰ সন্মুখীন হলে হোৱাটছএপৰ জৰিয়তে জনোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি আন্তঃৰাজ্যিক চকীসমূহৰ স্বচ্ছতাৰ বাবে পৰ্যায়ক্ৰমে চিচিটিভি আৰু বডি কেমেৰাৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে পাৰিপাৰ্শ্বিক সুৰক্ষা অক্ষুণ্ণ ৰাখি দেশৰ অন্যান্য বন্যপ্ৰাণীথলীৰ দৰে কাজিৰঙাতো পৰ্যটন আন্তঃগাঁথনি উন্নত কৰি ৰাজহ বৃদ্ধিৰ পোষকতা কৰে। উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি নলবাৰী আৰু বজালি জিলাৰ বহুকেইটা উদ্যোগৰ কাম কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে টিহুৰ নাথকুছিত থকা নৰ্থ ইষ্ট মেগা ফুড পাৰ্ক পৰিদৰ্শন কৰি উদ্যোগসমূহৰ উৎপাদন ব্যৱস্থা, আন্তঃগাঁথনি আৰু সামগ্ৰিক কাৰ্যকলাপৰ বুজ লয়। শ্ৰীবৰাই তামোলৰ ঢকুৱাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী অষ্ট্ৰেলিয়া, কলম্বিয়াকে ধৰি বিভিন্ন দেশলৈ ৰপ্তানি কৰি সফলতা লাভ কৰা স্থানীয় উদ্যোগৰ শলাগ লয়। পৰিদৰ্শন কালত শ্ৰীবৰাই এই উদ্যোগসমূহৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে আৰু উদ্যোগ বিকাশৰ বাবে চৰকাৰৰ প্ৰয়োজনীয় সহযোগিতা অব্যাহত থাকিব বুলি আশ্বাস দিয়ে।
1: দেশৰ পাঁচখন আগশাৰীৰ ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত উদ্যোগীকৰণৰ দিশটোক যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু সেইবাবে কেনেধৰণে কি সম্ভাৱনা আমাৰ মাজত লুকাই আছে সেইসমূহ আমি অন্বেষণ কৰিব লাগিব। আমাৰ থলুৱাভাৱে এনে বহু ৰ মেটেৰিয়েলছ আছে, ইভিন সেই ৰ মেটেৰিয়েলছসমূহ পৃথিৱীৰ বিভিন্ন দেশলৈও ৰপ্তানি কৰা হৈছে। এই নাফকুচিত উৎপাদন কৰি তেওঁলোকে অষ্ট্ৰেলিয়ালৈ এক্সপৰ্ট কৰে, কলম্বিয়ালৈ এক্সপৰ্ট কৰে। তেখেতলোকে পৰিকল্পনা কৰিছে যে বিভিন্ন গাঁও অঞ্চলসমূহত সৰু সৰু প্ৰাইমেৰী প্ৰচেছিং চেণ্টাৰ যদি কৰে তেতিয়া মাৰ্কেট লিংকেজ তেওঁলোকে কৰিব পাৰে, তেনেকুৱা ধৰণৰ কথাও আছে। ডেফিনেটলি এখন বজাৰ যে আমাৰ হাতত আছে সেই কথাটো গম পোৱা যায় আৰু সেইকাৰণে আমাৰ এই উদ্যোগীকৰণৰ যাত্ৰাত আমি সকলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।

0: কর্মসংস্থাপন সৃষ্টির সমান্তরালভাবে এটা কৃষি অর্থনীতি এটা ভাল ধরনের গড় লৈ উঠিব।
1: মন্ত্রীগৰাকীয়ে ইয়াৰ পূৰ্বে পাঠশালাৰ টিটকাৰ ঔদ্যোগিক পাম্প পৰিদৰ্শন কৰে। সাংবাদিকৰ আগত শ্ৰীবৰাই ঔদ্যোগিক ক্ষেত্ৰ আগবাঢ়িলেহে অৰ্থনৈতিকভাৱে ৰাজ্যখন আগবাঢ়িব পাৰিব বুলি উল্লেখ কৰে। তেওঁ যুৱক যুৱতীসকলক উদ্যোগ স্থাপনৰ বাবে আগবাঢ়ি আহিবলৈও আহ্বান জনায়। পৰিদৰ্শনকালত তেওঁ উদ্যোগসমূহৰ বিষয়াসকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰে। বিশেষকৈ পথ যোগাযোগ সম্পৰ্কীয় সমস্যাৰ দ্ৰুত সমাধানৰ বাবে তেওঁ সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে। ডিব্ৰুগড়ত শীঘ্ৰে এটা নতুন চাহ নিলাম কেন্দ্ৰ স্থাপন হ'ব। ভাৰতীয় চাহ পৰিষদৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যালয়ে ডিব্ৰুগড়ৰ অসম চাহ বজাৰ LLPক চৰকাৰীভাৱে চাহ নিলামৰ ব্যৱসায় চলাই নিবলৈ আনুষ্ঠানিক অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে। চাহ বিপণন নিয়ন্ত্ৰণ আদেশ 2012ৰ 12 নম্বৰ ধাৰাৰ অধীনত এই অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে। এই পদক্ষেপক ডিব্ৰুগড়ৰ চাহ অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ সংযোজন হিচাপে গণ্য কৰা হৈছে। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ কালি ঘোষণা কৰা হয়। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুই ফুলে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাফল্যৰ বাবে চলচ্চিত্ৰখনৰ পৰিচালকসহ সকলো শিল্পী আৰু কলাকুশলীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে জুই ফুলৰ সফলতাই অসমৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্ব দৰবাৰত অসমীয়া কাহিনী অধিক আত্মবিশ্বাসেৰে উপস্থাপন কৰিবলৈ অনুপ্ৰাণিত কৰিব। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যাক লৈ নিৰ্মাণ কৰা জুই ফুলৰ চিত্ৰনাট্য নিজৰা ৰাজকুমাৰী আৰু সহপ্ৰযোজনা ৰীতা দত্ত আৰু নন্দিনী শৰ্মা দত্তৰ। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত আদিত্য সুহাজ জাম্ভালৰ দ্বাৰা পৰিচালিত Article 370 নামৰ ছবিখনে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে। ৰাজকুমাৰ ৰাও অভিনীত চলচ্চিত্ৰ শ্ৰীকান্তলৈ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা আৰু কাৰ্তিক আৰিয়ান আৰু মামুটিলৈ যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আগবঢ়োৱা হয়। আনহাতে য়ামি গৌতমে Article 370 কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। সুমীৰা ৰায়ে পৰিচালনা কৰা ভংগাৰলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰ বঁটা আগবঢ়োৱা হয়। শ্ৰেষ্ঠ চুটিছবিৰ বঁটা লাভ কৰে মাৰাঠী ভাষাৰ ছবি হামছফৰে। আনহাতে ষ্টেচু অৱ ইউনিটি একতাকাৰ প্ৰতীক নামৰ ছবিখনৰ বাবে আনন্দ এল ৰায়ক শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আগবঢ়োৱা হয়। পৰত 41 ডিগ্ৰী ছায়া মকবৰ নামৰ তথ্যচিত্ৰখনৰ সংগীত পৰিচালনাৰ বাবে শিৱপাল সিং কাঙক শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা প্ৰদান কৰা হয়। আনহাতে সঞ্জীৱ শ্ৰীবাস্তৱলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা আগবঢ়োৱা হয়। অহা 17 আগষ্টৰ পৰা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত হ'বলগীয়া 30 সংখ্যক BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুভংকৰ আৰু শীৰ্ষ সংগীত কালি কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে। ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতিৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে 17 বছৰৰ পাছত BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজন কৰাটো ভাৰতৰ বাবে এটা ঐতিহাসিক মুহূৰ্ত। এই প্ৰতিযোগিতাৰ আয়োজনে বেডমিণ্টন খেলত দেশৰ অগ্ৰগতিকে প্ৰতিফলিত কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। বেডমিণ্টনত ভাৰত সম্প্ৰতি বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে স্বীকৃতি লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰতিযোগিতাই অগণন যুৱক যুৱতীক এই খেলবিধৰ প্ৰতি অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে।
2: As we begin the final 30-day countdown to the BWF World Championship New Delhi 2026, we celebrate much more than the return of the World Championship to India after 17 years. In recent years, Indian badminton has celebrated several historic milestones, from becoming World Champions and Thomas Cup winners to winning our first ever medal at the BWF World Junior Championship. At the same time, India has emerged as one of the badminton's most trusted hosts. After successfully hosting the BWF World Junior Championship in 2025, we now proudly welcome the BWF World Championship in 2026.
1: অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত বিশ্বৰ ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ দিশত আগবাঢ়িছে। উল্লেখযোগ্য যে 2009 চনত হায়দৰাবাদত শেষবাৰৰ বাবে BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছিল। এইবাৰৰ প্ৰতিযোগিতাত 55খন দেশৰ 800ৰো অধিক খেলুৱৈয়ে অংশ ল'ব। এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন নীতি ৰূপায়ণ কৰিবলৈ বিজেপি বদ্ধপৰিকৰ বুলি বিজেপি নেত্ৰী সুস্মিতা দেৱে মন্তব্য কৰিছে। পশ্চিমবংগৰ পৰা ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পাছত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত নেত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমতী দেৱে কয় যে যুটীয়া সংসদীয় কমিটীয়ে

0: বছৰৰ অধিক সময় ধৰি এখন ৰাষ্ট্ৰ এটা নিৰ্বাচনৰ বিষয়টো লৈ আলোচনা কৰি আছে আৰু সকলো মতামত বিবেচনা কৰি এই নীতি ৰূপায়ণ কৰা হ'ব। তেওঁ লগতে অসমৰ সন্তান হোৱা স্বত্বেও পশ্চিমবংগৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে বিজেপিৰ পশ্চিমবংগ আৰু কেন্দ্ৰীয় নেতৃবৰ্গৰ শলাগ লয়। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। নিউয়ৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ইংলেণ্ডে যোৱা নিশা মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ফ্ৰান্সক 6-4 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইংলেণ্ডে খেলৰ প্ৰথমাৰ্ধতে 4টা গ'ল দি শক্তিশালী স্থিতিত উপনীত হয়। ইংলেণ্ডৰ হৈ প্ৰথমাৰ্ধত ডেকলন ৰাইচ, এজৰি কোনচা আৰু বুকায়ু চাকাই গ'ল দিয়ে। ফ্ৰান্সে দ্বিতীয়াৰ্ধত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায় আৰু কিলিয়ন বাপে দিয়া 2টা গ'লে দলত আশাৰ সঞ্চাৰ কৰে। ইয়াৰ পাছতে ইংলেণ্ডৰ বুকায়ু চাকাই পেনাল্টি গ'ললৈ ৰূপান্তৰ কৰি হেট্ৰিক অৰ্জন কৰে আৰু দলৰ জয় সুনিশ্চিত কৰে। ফ্ৰান্সৰ বাপে গোল্ডেন বুট লাভৰ দৌৰত সকলোতকৈ আগত আছে। আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিয়ে এতিয়ালৈকে 8টা গ'ল দিয়াৰ বিপৰীতে বাপে 10টা গ'ল দিছে। অহা 23 জুলাইৰ পৰা গ্লাছগ'ত হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অলিম্পিক পদক বিজয়ী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে ভাৰতীয় দলৰ বেতন কঢ়িয়াব। আন এগৰাকী অলিম্পিক পদকজয়ী খেলুৱৈ মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুৱে ভাৰতৰ পতাকা বহন কৰিব। ভাৰতীয় অলিম্পিক সন্থাই কালি এই কথা নিশ্চিত কৰিছে। ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পিটি উষাই লাভলীনা আৰু মীৰাবাইৰ লগতে দলৰ সকলো সদস্যক শুভেচ্ছা জনাই খেলুৱৈ দুগৰাকীয়ে এই দায়িত্ব লাভ কৰাটো অতি সন্মান আৰু গৌৰৱৰ কথা বুলি উল্লেখ কৰে। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: কালি ঘোষিত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত যদুমণি দত্তৰ জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া কথাছবিৰ ৰজত কমল সন্মান, ইতিহাস ৰচনা কৰি বিক্ৰম 1 ৰকেটৰ সফল উৎক্ষেপণ, সমাজকৰ্মী সোণম ৱাংচুকক চিকিৎসালয়ত ভৰ্তি আৰু বিশ্বকাপ ফুটবলৰ ফাইনেলৰ বিভিন্ন বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত যদুমণি দত্তৰ জুইফুলে শ্ৰেষ্ঠ অসমীয়া কথাছবিৰ ৰজত কমল সন্মান লাভ কৰাৰ এটা বাতৰি, যদুমণি দত্তৰ জুইফুললৈ শ্ৰেষ্ঠ অসমীয়া পূৰ্ণ দৈৰ্ঘ্যৰ ছবিৰ বঁটা শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক জনমভূমিসহ প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দেশৰ মহাকাশ গৱেষণাক নতুন মাত্ৰা দি কালি দেশৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেট সফলভাৱে উৎক্ষেপণ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথমটো বেচৰকাৰী অৰ্বিটেল ৰকেট বিক্ৰম 1ৰ সফল উৎক্ষেপণ শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰি অসমীয়া খবৰ, দৈনিক অসম, দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে আজি নিশা হ'বলগীয়া বিশ্বকাপ ফুটবলৰ ফাইনেলৰ বাতৰি আজি মাৰ্কিন ভূমিত বিশ্বকাপ ফুটবলৰ মহাৰণ শিৰোনামেৰে প্ৰকাশ কৰিছে। কাকতখনে লগতে গ্লাছগ'ত হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অলিম্পিক পদক বিজয়ী অসমৰ লাভলীনা বৰগোহাঁয়ে ভাৰতীয় দলৰ বেতন কঢ়িয়াব বুলি এটা বাতৰি আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। বিশ্বকাপ ফুটবলৰ বাতৰি দৈনিক অগ্ৰদূত আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদে অসমৰ বাবে 1,875খন MBBS আসনত অনুমোদন জনোৱাৰ বাতৰি দ্য চেণ্টিনেল কাকতে NMC এপ্ৰুভছ 1875 MBBS ছিটছ ফৰ আছাম শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে নতুন দিল্লীৰ যন্তৰ মন্তৰত অনশন কৰি থকা সমাজকৰ্মী সোণম ৱাংচুকক চিকিৎসালয়ত ভৰ্তি কৰাৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া আমি বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বতৰা স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ধাৰেকণীৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নীতি আয়োগে প্ৰকাশ কৰা দেশৰ প্ৰথম বিনিয়োগ বান্ধৱ সূচাংকত পাহাৰীয়া আৰু উত্তৰ পূবৰ ভিতৰত সৰ্বাধিক অনুকূল ৰাজ্য হিচাপে অসমৰ স্থান লাভ, সীমা বিবাদৰ নামত বন ধ্বংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য, উদ্যোগ মন্ত্ৰী বিমল বৰাৰ নলবাৰী আৰু বজালী জিলাৰ বহুকেইটা উদ্যোগৰ কাম কাজ পৰিদৰ্শন, বেডমিণ্টনত ভাৰত সম্প্ৰতি বিশ্বৰ অন্যতম আগশাৰী দেশ হিচাপে স্বীকৃতি লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীৰ BWF বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুভংকৰ মুকলি অনুষ্ঠানত প্ৰকাশ, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা আৰু স্পেইন মুখামুখি।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 1 ঘণ্টাৰ মুখ্য বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱন চৌহদত আজি চৰকাৰৰ আহ্বানমৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ত্ৰিদেশীয় ভ্ৰমণসূচীৰে আজি মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়া অভিমুখে ৰাওনা হৈছে। ৰাজ্য চৰকাৰে চাপযুক্ত পাইপেৰে জলসিঞ্চন নেটৱৰ্ক গঢ়ি তোলাৰ বাবে পৰৱৰ্তী 5 বছৰত 4,000 কোটি টকা বিনিয়োগৰ পৰিকল্পনা কৰিছে। কৃষিমন্ত্ৰী বিজুজ হাজৰিকাই আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। সীমা বিবাদৰ নামত বন ধ্বংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। মহান বিপ্লৱী তথা স্বাধীনতা যুঁজাৰু মংগল পাণ্ডেৰ জন্মবাৰ্ষিকীত আজি দেশবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। কালিৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত শিৱসাগৰ চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ কালি ঘোষণা কৰা হয়। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুই ফুলে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। আমাৰ 1 ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত শুনিবলৈ পাব।

0: lapana pornang litom hindi lamar jan kali jambe ga dong ang deng long pana san san lu nar jig long tang lo la kya kas wani dipu studio gore por por phai tro ram ni plike ra pho pring hi dog dog lo si la ban so por ke chok pen la tenang litom go hati pen ke pache tak sandia ansurik batri mate ani ga sam longri long pare berta asami salam pen la litom arjig long dab nang po
1: তোমার কার্ড আর পিন দিয়া মূল কার্ডৰ ডিটেইলছ মই মুখ নিজে এৰি দিম আৰবিআই কয় আপোনাৰ পিন অটিপি সিভি কোড আনৰ লগত শ্বেয়াৰ নকৰিব অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব বাই গাৰ্লছ কোন ফালে গৈছা শুনা নাই নো শ্বেয়াৰিং আৰবিআই কয় জানি লওক সতৰ্ক হওক আমাৰ ডেজাৰ্ট আহি গ'ল পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ বিল ভৰাৰ আগতেতো আহিব নহয় ঐ ছোৱালীহঁত কি কৰি আছ
2: বিললৈ ৰৈ আছো
1: তোমাৰ কাৰ্ডখন দিয়া না পিন দিয়া হ্যাঁ আরবিআই কয় যে আপনার পিন ওটিপি সিভিভি কাকুয়ে নিদিব অনলাইন ব্যাংকিং কেবল নিজের কম্পিউটার মোবাইল বা সিকিউর নেটওয়ার্কের পরাহে করিব হ্যাঁ এয়া খোয়ার চ্যাম্পিয়নশিপ আছিল নাকি আরবিআই কয় জানি ল সতর্ক হোক
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এটা সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কাইলৈৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন, সংসদ ভৱনত আজি সৰ্বদলীয় বৈঠক, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভট্টদেৱ বিশ্ববিদ্যালয় কোৰ্টৰ সদস্য হিচাপে চাৰিগৰাকী বিশিষ্ট ব্যক্তিক মনোনয়ন, নেৰানেপেৰা বৰষুণৰ ফলত উজনিৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত, মাজুলীলৈ ৰোপেক্স ফেৰী সেৱা বন্ধ,

0: নমস্কাৰ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংসদ ভৱন চৌহদত আজি চৰকাৰৰ আহ্বান মৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই অংশগ্ৰহণ কৰে। বৈঠকৰ পাছত শ্ৰীৰিজিজুৱে অধিৱেশনৰ কাম কাজ সুকলমে পৰিচালনাৰ বাবে আৰু এই সময়ছোৱাত গঠনমূলক আলোচনা অনুষ্ঠিত কৰিবলৈ সকলোকে সহযোগিতা আগবঢ়াবৰ বাবে আহ্বান জনায়। ইয়াৰ আগেয়ে আজি বৈঠক আৰম্ভ হোৱাৰ পাছতে বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ প্ৰতিবাদ সাব্যস্ত কৰি বৈঠক ত্যাগ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কয় যে কংগ্ৰেছ, ডি এম কে, জে এম এম, তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ আটাইকেইটা দলে প্ৰতিবাদ কৰি বৈঠকৰ পৰা ওলাই আহিছে। তেওঁ লগতে বৈঠকত উপস্থিত থকা এন চি পি আই কোনো স্বীকৃতিপ্ৰাপ্ত সংসদীয় দল নহয় বুলি অভিযোগ তোলে। অৱশ্যে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশ, চি পি আই এমৰ নেতা জন ব্ৰিট্ৰাছ, জে এ এ এমৰ মহুৱা মাঝি আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই পুনৰ বৈঠকত ভাগ লয়। সংসদৰ বৰ্ষাকালীন অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। আজিৰ বৈঠকত চৰকাৰে সদন নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ৰাজনৈতিক দলৰ ওচৰত সহযোগিতা বিচাৰে। কাইলৈ আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ 13 আগষ্টত সামৰণি পৰিব। ৰাজ্যপাল তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিশ্ববিদ্যালয় আইন 2017-23(1)(খ) ধাৰাৰ অধীনত বিশ্ববিদ্যালয় কোৰ্টৰ সদস্য হিচাপে 4গৰাকী বিশিষ্ট ব্যক্তিক মনোনীত কৰিছে। ৰাজ্যপালৰ সচিবালয়ে জাৰি কৰা জাননী অনুসৰি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ চি চি আৰ এ এছৰ আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান গেংটকৰ সহকাৰী সঞ্চালক তথা বিজ্ঞানী ডঃ শ্ৰীপ্ৰকাশ আৰু কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ দেৱজিৎ শৰ্মাক সদস্য হিচাপে মনোনীত কৰা হৈছে। একেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা আৰু বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ডঃ প্ৰভা কুমাৰী দেৱীকো সদস্য হিচাপে মনোনীত কৰা হৈছে। জাননীত উল্লেখ কৰা মতে মনোনীত সদস্যসকলে বিশ্ববিদ্যালয় আইনৰ ধাৰা অনুসৰি 3 বছৰৰ বাবে দায়িত্ব পালন কৰিব। ভট্টদেৱ বিশ্ববিদ্যালয় কোৰ্ট হৈছে বিশ্ববিদ্যালয়খনৰ গুৰুত্বপূৰ্ণ নীতি নিৰ্ধাৰণকাৰী সংস্থা। এই নতুন মনোনয়নে বিশ্ববিদ্যালয়খনৰ বিদ্যায়তনিক গৱেষণা আৰু প্ৰশাসনিক ক্ষেত্ৰত অধিক দক্ষতাৰ সংযোজন ঘটাব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি গোলাঘাটত আয়োজিত অনুষ্ঠানত হিতাধিকাৰীসকলক অনুদান পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনৰ 334টা অনুসূচিত জাতিৰ আত্মসহায়ক গোট আৰু 48গৰাকী অনুসূচিত জাতিৰ সদস্যাক এই আঁচনিৰ বাবে বাছনি কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী সঞ্চালকালয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে এই আঁচনি ৰূপায়ণ কৰিছে। এই বিত্তীয় সাহায্য লাভ কৰাৰ ফলত আত্মসহায়ক গোটৰ সদস্যসকল বিভিন্ন ধৰণে লাভান্বিত হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: আমি যদি নিজকে সক্ষম কৰি নতুলো বিভিন্ন দিশত, আমি দক্ষতা যদি আমি বিকাশ সাধন নকৰো, তেতিয়াহ'লে আমাৰ কোনো মূল্যই নাথাকে। সেইকাৰণে আপোনালোকে যি কাম কৰে ভালকে কাম কৰিব, জীৱনটো ফুলমজ্জা নহয়, যতে তাকে কষ্ট কৰিব লাগিব। আপোনালোকে যতে আছে যি কামেই নকৰক ভালকে কৰিব লাগিব, নিজৰ সন্তানক মানুহ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব।
0: এই আঁচনিৰ অধীনত নিৰ্বাচিত অনুসূচিত জাতি, মহিলা আত্মসহায়ক গোটৰ সদস্যাক 50,000 টকা পৰ্যন্ত অথবা মুঠ প্ৰকল্প ব্যয়ৰ 50% সাহায্য প্ৰদান কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
2: উজনি অসমৰ কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণ অব্যাহত আছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ লগতে উজনিত নৈ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ বাবে মাজুলীলৈ ৰোপেক্স ফেৰী সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে মাজুলীলৈ ইঞ্জিনযুক্ত ফেৰীৰ লগতে অন্যান্য জাহাজসমূহ নিয়মীয়াকৈ চলিব বুলি অভ্যন্তৰীণ জল পৰিবহণ বিভাগে জানিবলৈ দিছে। কালিৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত শিৱসাগৰ চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিস্তীৰ্ণ অঞ্চলো কৃত্ৰিম বানৰ কবলত পৰিছে। চহৰখনৰ 14টা ৱাৰ্ডৰ অধিকাংশ এলেকা পানীত বুৰ যোৱাৰ ফলত জনজীৱন ব্যাহত হৈছে। চহৰখনৰ দৌলমুখ, চাৰিআলি, হেমচন্দ্ৰ বৰুৱা পথ, বাবুপট্টি, বৰ্ড ৰোড আদিত পানী জমা হোৱাৰ ফলত জনসাধাৰণৰ যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে এই সমস্যাৰ তাৎক্ষণিক আৰু ফলপ্ৰসূ সমাধানৰ বাবে দাবী জনাইছে। গোলাঘাট জিলাৰ নুমলীগড় আৰু দেৰগাঁও অঞ্চলৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। নুমলীগড়ৰ পাৰ্বতীপুৰ গাঁৱৰ এটা অংগনবাড়ী কেন্দ্ৰত বৰষুণৰ পানী সোমোৱাৰ

0: আনহাতে পাৰ্বতীপুৰ বিষ্ণুপুৰ আদৰ্শগাঁও নেপালীখুটি ৰজাবাৰী আদি অঞ্চল জলমগ্ন হৈছে। মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক মৃণাল শইকীয়াই আজি নুমলীগড়ৰ বিভিন্ন বানপীড়িত অঞ্চল নাৱেৰে পৰিদৰ্শন কৰে আৰু বানগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লয়। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। কৃষিমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে কৃষকসকলৰ মূল সমস্যা জলসিঞ্চনৰ অভাৱ, উন্নত বাট পথৰ অভাৱ আৰু শীতল ভঁৰালৰ প্ৰয়োজনীয়তাৰ জোৰা মৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে কৃষিখণ্ডক অগ্ৰাধিকাৰ দি আহিছে আৰু পৰৱৰ্তী 5 বছৰত ৰাজ্যখনত জলসিঞ্চন ব্যৱস্থাৰ উন্নয়নৰ বাবে ব্যাপক হাৰত কাম কৰা হ'ব। বিশেষকৈ নৱেম্বৰৰ পৰা এপ্ৰিললৈ কৃষকসকলে সন্মুখীন হোৱা পানীৰ সমস্যা দূৰ কৰিবলৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ কয়। ধান খেতিৰ লগতে ৰবি শস্যৰ খেতিত অধিক মনোনিৱেশ কৰিবলৈ তেওঁ কৃষকসকলক আহ্বান জনায়। শ্ৰীহাজৰিকাই খুমটাইৰ ফলঙতি বোৱতী জলসিঞ্চন আঁচনিখন পৰিদৰ্শন কৰি পুনৰ এই আঁচনিখন কাৰ্যক্ষম কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে।
1: জলসিঞ্চনৰ ব্যৱস্থা নহ'লে ভালকৈ আমাৰ খেতিয়কে খেতি কৰিব নোৱাৰে। আমাৰ যি 5 মাহ লীন পিৰিয়ড থাকে, নৱেম্বৰৰ পৰা এপ্ৰিললৈকে মানুহে খেতি কৰিব নোৱাৰে আৰু খেতি কৰিলেও নষ্ট হয়। গতিকে আমাৰ এই 5 বছৰত আমি জলসিঞ্চনক অগ্ৰাধিকাৰ দিবলৈকে প্ৰচেষ্টা চলাম আৰু সেইকাৰণেই আজি ইয়ালৈকে আহিছিলোঁ। আমি যেতিয়া কাম আৰম্ভ কৰিম, অসমৰ যিখিনি খৰাং পীড়িত অঞ্চল, জলসিঞ্চনৰ কাম য'ত আৰম্ভ কৰিম, প্ৰথম ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব সেই অঞ্চলসমূহ। মানে গোলাঘাটৰ যি অংশত খৰাং হয়, আমি যদি জলসিঞ্চনৰ কাম কৰোঁ, ইৰিগেশ্যনৰ কাম কৰোঁ, ডেফিনেটলি গোলাঘাট অঞ্চলটো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব। গতিকে অলপ দিন মানুহে আৰু কষ্ট খাব লাগিব, কিন্তু নিশ্চয়কৈ আমাৰ দিনতেই গোলাঘাটৰ যথেষ্ট অঞ্চলত, মই 100% অঞ্চলত কৰিব পাৰিম বুলি নকওঁ, কিন্তু যথেষ্ট অঞ্চলত আমি জলসিঞ্চনৰ ব্যৱস্থা কৰিম।
0: উল্লেখযোগ্য যে 1962 চনতে আৰম্ভ কৰা এই আঁচনিখন 40 বছৰ ধৰি অচল হৈ আছে। এই আঁচনিখন কাৰ্যক্ষম হলে মৰঙী মৌজাৰ কমেও 100খন গাঁৱৰ ৰাইজ উপকৃত হ'ব বুলি আশা কৰা হৈছে। তামোলপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহযোগত আজি তামোলপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয়। শিক্ষা, সুস্থ সমাজ আৰু উজ্জ্বল ভৱিষ্যতৰ চাবিকাঠি শীৰ্ষক বিষয়ত আয়োজিত এই অনুষ্ঠানটি ৰাজ্যৰ হস্ততাঁত, বস্ত্ৰ, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীদৈমাৰীয়ে ছাত্ৰ ছাত্ৰীসকলক সময়ৰ সদব্যৱহাৰ কৰিবলৈ আৰু জ্ঞান অৰ্জনৰ বাবে চেষ্টা চলাবলৈ আহ্বান জনায়। এই অনুষ্ঠানতে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 80%তকৈও অধিক নম্বৰ লাভ কৰা জিলাখনৰ ছাত্ৰ ছাত্ৰীসকলক সম্ভাষণ জনোৱা হয়। চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত ঢালিগাঁও ছাতিপুৰত আজি আৰক্ষীয়ে চলোৱা অভিযানক মাদক দ্ৰব্য ভৰ্তি 5টা টেমা জব্দ কৰাৰ লগতে 2গৰাকী পুৰুষ মহিলাক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা মতে ছাতিপুৰ গাঁৱত বহুদিন ধৰি একাংশ লোকে মাদক দ্ৰব্যৰ বেহা চলাই আহিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজনক সোধা পোছা কৰি আছে। সীমা বিবাদৰ নামত বন ধ্বংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। আসন্ন বন্যপ্ৰাণী পৰ্যটন বৰ্ষৰ প্ৰস্তুতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ তথা বহনক্ষম পৰ্যটনৰ সৰ্বাংগীন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে কালি কহৰাস্থিত বন অভিৱৰ্তন কেন্দ্ৰত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। বনাঞ্চল দখলমুক্ত কৰা আৰু ধ্বংসৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সংকল্পৰ কথা দোহাৰি শ্ৰীবৰুৱাই কয় যে চিৰাং ভূটান সীমান্তৰ বন ধ্বংসৰ বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে তীক্ষ্ণ নজৰ ৰাখিছে আৰু সংশ্লিষ্ট স্থানত বিষয়া নিয়োজিত কৰিছে। লগতে বনাঞ্চলৰ ভূমি অবৈধভাৱে দখল কৰা লোকক উচ্ছেদ কৰা হ'ব আৰু অবৈধ দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰ কঠোৰ হ'ব বুলি তেওঁ মন্তব্য কৰে। বিগত 5 বছৰত 1.5 লাখ বিঘা ভূমি অবৈধ দখলকাৰীৰ পৰা মুক্ত কৰা হৈছে। অনাগত দিনতো এই উচ্ছেদ অভিযান চলিব বুলি বনমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
2: বেদখলকাৰী বা বনাঞ্চল বেদখলকাৰীৰ ওপৰত প্ৰতিটো মুহূৰ্ততে অভিযান চলি গৈ থাকিব। যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটি বেদখলমুক্ত কৰিছিলোঁ, তাৰ বেছিভাগ অঞ্চলে বনাঞ্চল, আৰু আজিও অসমত হায়েষ্ট বনাঞ্চলে বেদখলকাৰী ৰাস্তাত আছে। গতিকে বনাঞ্চলৰ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখন অতি কঠোৰ। ইয়াত বেলেগ কথাই নাই, যি বনাঞ্চলতে এইবিলাক অচিনাক্ত মানুহ বা যিবিলাক আগ্ৰাসনকাৰী আছে তেওঁলোক একদম নিশ্চিত থাকক, অতি তীব্ৰ গতিত বনাঞ্চলৰ উচ্ছেদ চলি থাকিব।
0: উল্লেখযোগ্য যে বন বিভাগে বালি আৰু শিল পৰিবহণৰ বাবে ব্ৰাউন ট্ৰেঞ্জিট অনুজ্ঞাপত্ৰকে ধৰি পৰিবহণ অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই ব্যৱস্থাৰ ফলত ৰাজ্য সংগ্ৰহ বৃদ্ধি পাইছে আৰু মানৱীয় হস্তক্ষেপ হ্ৰাস পাইছে বুলি বনমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে ব্যৱসায়ীসকল কোনো হাৰাশাস্তিৰ সন্মুখীন হলে হোৱাটছএপৰ

0: হিচাপে জনোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি আন্তঃৰাজ্যিক চকীসমূহৰ স্বচ্ছতাৰ বাবে পৰ্যায়ক্ৰমে CCTV আৰু বডি কেমেৰাৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে পাৰিপাৰ্শ্বিক সুৰক্ষা অক্ষুণ্ণ ৰাখি দেশৰ অন্য বন্যপ্ৰাণীথলীৰ দৰে কাজিৰঙাটো পৰ্যটন আন্তঃগাঁথনি উন্নত কৰি ৰাজহ বৃদ্ধিৰ পোষকতা কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ বেলতলত আজি ভূমিস্খলন সংঘটিত হয়। পাহাৰৰ পৰা খহি অহা মাটিয়ে এখন গাৰ্ডৱাল ভাগি পেলোৱাৰ লগতে পাঁচখনকৈ দুচকীয়া বাহন পুতি পেলায়। অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱা নাই। ভূমিস্খলনৰ ফলত খহি অহা পাহাৰৰ ভূমিয়ে কিছু সময়ৰ বাবে পথটো যাতায়াতৰ বাবে বন্ধ কৰি পেলায়। বজালি জিলাৰ পাটাচাৰকুছিৰ ধৰমতলাৰ আদৰ্শ হাইস্কুলত আজি পঞ্চম বজালি জিলা কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হয়। বজালি কাৰাটে এছ'চিয়েচন আৰু কাৰাটে ডো একাডেমীৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত জিলাখনৰ অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ধেমাজি জিলাৰ যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত ধেমাজি চিটি মহাবিদ্যালয় আৰু ধেমাজিৰ প্ৰায় 13টা যোগ আৰোগ্য কেন্দ্ৰৰ সহযোগত আজি জিলাভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। ধেমাজিৰ চিটি মহাবিদ্যালয়ৰ শৰীৰ চৰ্চা গৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত 185গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। নিউয়ৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ইংলেণ্ডে যোৱা নিশা মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত ফ্ৰান্সক 6-4 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইংলেণ্ডে খেলৰ প্ৰথমাৰ্ধতে 4টা গ'ল দি শক্তিশালী স্থিতিত উপনীত হয়। ইংলেণ্ডৰ হৈ প্ৰথমাৰ্ধত ডেক্লন ৰাইচ, এছ ডি কনছা আৰু বুকায়ো ছাকাই গ'ল দিয়ে। ফ্ৰান্সে দ্বিতীয়াৰ্ধত প্ৰত্যাৱৰ্তনৰ চেষ্টা চলায় আৰু কিলিয়ন বাপে দিয়া 2টা গ'লে দলত আশাৰ সঞ্চাৰ কৰে। ইয়াৰ পাছতে ইংলেণ্ডৰ বুকায়ো ছাকাই পেনাল্টি গ'ললৈ ৰূপান্তৰিত কৰি হেট্ৰিক অৰ্জন কৰে আৰু দলৰ জয় সুনিশ্চিত কৰে। ফ্ৰান্সৰ বাপে গোল্ডেন বুট লাভৰ দৌৰত সকলোতকৈ আগত আছে। আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিয়ে এতিয়ালৈকে 8টা গ'ল দিয়াৰ বিপৰীতে বাপে 10টা গ'ল দিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত হৈছে। ইংলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ এই বাতৰি যুগুতোৱাৰ পৰলৈকে 44 অভাৰত 2টা উইকেট হেৰুৱাই 297 ৰান সংগ্ৰহ কৰিছে। শৃংখলাৰ দ্বিতীয়খন খেলত সৌভৰিত পোৱা আঘাতৰ বাবে ৱাশ্বিংটন সুন্দৰক এইখন খেলৰ পৰা বাদ দিয়া হৈছে। সুন্দৰৰ ঠাইত আজি অলৰাউণ্ডাৰ হৰ্ষ দুবেক দলত অন্তৰ্ভুক্ত কৰা হৈছে। শৃংখলাত সম্প্ৰতি 1-1 ফলাফলত অমীমাংসিত হৈ আছে। মহানগৰীৰ জালুকবাৰী আৰক্ষীৰ গুলীত চুৰি কাৰ্যত অভিযুক্ত এজন যুৱক গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ গুলীত আহত যুৱকজন অজনবী আলী বুলি জানিব পৰা গৈছে। বজালি জিলাৰ পাটাচাৰকুছি পৌৰসভাৰ প্ৰাক্তন ৱাৰ্ড কমিশ্যনাৰ তথা বিশিষ্ট সমাজকৰ্মী প্ৰফুল্ল কলিতাৰ আজি গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। যকৃতজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা কলিতাৰ মৃত্যুৰ সময়ত বয়স আছিল 49 বছৰ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত কলিতাৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বজালি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰায়ে কলিতাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। পাটাচাৰকুছি চেম্বাৰ অব কমাৰ্চে কলিতাৰ স্মৃতিত শ্ৰদ্ধা জনাই কাইলৈ দুপৰীয়া 12 বজালৈ পাটাচাৰকুছিৰ দোকান বজাৰ বন্ধ ৰাখিবলৈ আহ্বান জনাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। কাইলৈৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন। সংসদ ভৱনত আজি সৰ্বদলীয় বৈঠক। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ কোৰ্টৰ সদস্য হিচাপে 4গৰাকী বিশিষ্ট ব্যক্তিক মনোনয়ন। নেৰানেপেৰা বৰষুণৰ ফলত উজনিৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত। মাজুলীলৈ ৰোপেক্স ফেৰী সেৱা বন্ধ। সীমা বিবাদৰ নামত বন ধবংস কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ। আৰু বিশ্বকাপ ফুটবলৰ ফাইনেলত আজি নিশা আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।